শব্দ রসুল্লাহ সাল্লাহ আলহি ওসাল্লাম ইন্ন বৈন রজুলি ও বৈন শিরকি ওয়াল কুফরি তারকা সালাহ। Sesungguhnya batas antara seseorang dengan kesyirikan dan kekufuran adalah meninggalkan solat. Hadis riwayat Imam Muslim.